0: C'est le numéro 2. Gayafro, hein? Vous avez un peu de temps. Vous avez un peu de temps. Vous avez un peu de temps. Vous avez un peu de temps. Vous avez un peu de temps. Vous avez un peu de
1: temps.
0: Vous avez un peu de temps. Vous avez un peu de temps. Vous avez un peu de temps. Vous avez un peu de temps. Vous avez un peu de temps. Vous avez un peu de temps. Vous
1: avez
0: un peu de temps. Vous avez un peu de temps. Vous
1: avez un peu de temps. Vous
0: avez un peu
1: de temps. Vous avez un peu de temps. Vous
0: 그러니까
1: 대체로 뚝딱 나불라사.
0: 대체로 바로 아부터 폰롱니 조가족 그래.
1: 응응 아부노 아프로고도 아저라고도 폰롱니
0: 폰. 2000 2000 2000 나타 매담.
1: 아 2000 초이니 아.
0: 그러니까
1: 아프로고도 폰록 아스 그리고.
0: 응 이게 뭐가 또 가나 정강 뭐 삼국 뭐 안고문양 사가단 꿈게 뒤에서 사겠다.
1: 응응.
0: 이 꿈이랑 거 뭐 그렇게 되는 데가 너가 다니 되니 너가 팔자.
1: 응.
0: 你哪个看见把我你们看出来你们的样不然不满的
1: 嗯 Past time 不在我你那新马里亚还用看的
0: 嗯嗯嗯你看我让给他们看他想给让我做你那天把我你们看出来你们的样子做你做看的
1: 嗯
0: 我让给他们看别人做了我按家他说的
1: 嗯
0: 那不我不给这种感觉他
1: 就
0: 不给这种设定的
1: 嗯
0: 我让感觉他们给他们给他们给他们给他们
1: 嗯보리 위동한 게 등난이 탕양 게는 거 부자가라 카모다 하야드 바
0: 부자가라 아르케 산타야
1: 카라 아아 안가 아프루토 뭐 뭐케토 아보 닌 바바케토 보리카 엑잠 니 바게이노노 조르 카타 인게 티슈니 프라이빗 니 마스터스 파이동 한게토 인가 아프루로고토 루투구이 보말이야 한가 바 루투구이 파노 보리디가 아 아프루 루투구이 투 부이 보리디만 간게토 아스 부자가라 카모 하야드 바 아 엑잠 로케토 아보 엄마 엄마 하이케도 간게다 아보 쪼또 보롱 노 키샤미샤네 부자고 하이세
0: 니가보 아본 아본 바가는 부카 두코나가 양 와하이네 지니 다보 상파데 하이도 하다
1: 하이니 바기노 타 오크라 럭타 니바기 사바 탐지 베몽스 수게 헤니네 양 원능 졸레 자게네 따외셔 탕 동카 나싱와 양 동강게 탐지 베 꾸누 응야 몽사바노 마니야 하네 아본 바기노 타 오크라 럭 사라블레 하야다
0: 아오노 오케이 울랑가이 코 탐가모 앙보 মানে ক্লাছ ওৱান আছে ক্লাছ ওৱান আছে মি ক্লাছ নাইন যোৰা ডিভিশ্যন মাৰ্কছ নাৰাগে মান নাৰা গোট নাৰি থা ফাৰ্ষ্ট ছেকেণ্ড ইয়েৰ থাৰ্ড অ তিনিটা বিচন থাকো যতন কামিনী বৰ যতন চাবই জানো সাৰলে একদম টেলেণ্টেড চৰাই মানে বিনি কোনো হাইটাম খালাই কে আমাৰ যদি কোনকে তাম আছে আমি খাই আছে গাগা দেখান বাবতা বাবু নাং খেজায়া
1: আবো আবো আবো আবো আফ্রু বনন কবাং খে নাইকল মানি হংকা হংকাই তো মাধ্যমিক তো যতনিসলে কতর ইয়াদি বা আজর আরগো হংকাই মাধ্যমিক তো কাহাম মানানি নাগো হংকাই এক্সট্রা খাইতে শা আলাই দা খাই নরো নাই মানি কলাই খাতা হংকাই নাই থানি ও হংকা হংকাই কিশা তো বুফন বুখনা তা হায় দেবা বুক মা
0: বুমা কা বু মানে বুমা চিত বুখনা বু মানে চিত বুখাবো আব দে রবন দেবা শানা
1: জলি খাতা বব আদ
0: কে যাব আম খানা থাকে বইব খাই যে আও সব খানা অনেক বড় খানা খানা
1: আ
0: আ সাকল সাকল আছে মিছি আম নম্বর তপতির ন তপতির ন কথা কোন আনতো সারা ইমাং নি তমুল সালাম আছে বরিমা সা হুম কক বসি মি ছাওতা ইয়া কক কেতে ছাতা
1: হুম হাসি না আ দ আগে বুজাং মানে বুজাং মানে টেস নি গুনে নে ইয়াং বুসারাও না তাও বলি এটা না
0: আপন আপন কিছু বক্তা ওয়ান সুইন বন বুকে বজল জাগ না খাই নু ওয়ান সু কথা
1: আনং বা ফুলু শিকলা যা স্লং জনা বা তুং ফ্লা মানে বেশি ইন খাতা আন দ অঙ্কে বলে কে হাম বাই তা কুন নো
0: আন্ত আন্ত রাই মাসাং কে ক্লাস 10 মাসাং কে ক্লাস 6 পড়ি তং সলা ওখান কে ক্লাস 10 তো
1: আ অঙ্কে তাবু ক্লাস 10 পড়ি তং অঙ্কে তাবু নুং বক কি সা এক্সট্রা খাইনো নাই দি হাইছি ঠিক না বুঝাক